এতিয়াৰ যাই মহিলা এছিয়া টি টুৱেণ্টি ক্ৰিকেট কমেণ্ট্ৰি ৰিলি কৰি প্ৰচাৰ কলো ৰাষ্ট্ৰীয় প্ৰচাৰণ সেৱা দিল্লীৰ আকাশবাণী বাৰিপদা ষ্টুডিঅ' ঘড়ীৰে সময় বৰ্তমান ৰাতি 11:31 হ'ব যাওঁ। এথৰ আচন্তকালি আম কেন্দ্ৰৰ প্ৰচাৰ হ'ব কেতোটি কাৰ্যক্ৰম সম্পৰ্কৰে সূচনা দেছো। আচন্তকালি সকাল 6:05 প্ৰচাৰ কৰিব ভক্তিগীতৰ কাৰ্যক্ৰম বন্দনা। সকাল 7:00 কাৰ্যক্ৰম সূচনা। সকাল 7:25